0: आकाशवाणी के हाफलंग केंद्र से अब हम प्रस्तुत करने जा रहे हैं प्रायोजित कार्यक्रम ग्लोबल हेल्थ स्ट्रेटेजीज इमर्जिंग इकोनॉमिक्स प्राइवेट लिमिटेड की ओर से।
1: नमस्कार श्रोताসকল, আমি সকলোৱে বিচাৰো যে আমি নিৰোগী হৈ থাকিব লাগে। সুস্বাস্থ্যৰে জীৱনটো আগবঢ়াই নিব পৰাটোৱেই আমাৰ সকলোৰে কাম্য। শিশু অৱস্থাৰ পৰাই যদি আমি আমাৰ মৰমৰ শিশুটিক এটা সুন্দৰ ভৱিষ্যতলৈ লৈ যাব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ তেওঁ নিৰোগী হৈ থকাটো আমি সকলোৱে বাঞ্ছা কৰোঁ, নহয় জানো? এই ক্ষেত্ৰত শিশুটিক টীকাকৰণ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক লোকৰো টীকাকৰণৰ বিভিন্ন কাৰ্যসূচী চৰকাৰে গ্ৰহণ কৰি আছে। আজি এই টীকাকৰণ সম্পৰ্কে আমি কিছু কথা পাতিব বিচাৰিছোঁ, কাৰণ বহুতেই টীকাকৰণ বা ভেকচিনেশ্যন কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত বহুতো শংকা থাকে, বহুতে ভয় কৰে, আগ্ৰহ প্ৰকাশ নকৰে, আৰু বিভিন্ন সময়ত এনেকুৱা হয় যে বিভিন্ন ভুল তথ্য লাভ কৰাৰ ফলত তেওঁলোক আঁতৰি থাকে। গতিকে জনসাধাৰণ যাতে এই ক্ষেত্ৰত সজাগ হয়, তাৰ বাবে আজিৰ এই বিশেষ অনুষ্ঠানটিত আমি কথা পাতিব বিচাৰিছোঁ জ্যেষ্ঠ শিশুৰোগ বিশেষজ্ঞ তথা টীকাকৰণৰ ক্ষেত্ৰত এগৰাকী অতি অভিজ্ঞ এগৰাকী বিশেষজ্ঞ ডক্টৰ দেৱজিৎ শৰ্মা, তেখেত আমাৰ ষ্টুডিঅ'ত আমাৰ অতিথি। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
2: নমস্কাৰ।
1: আমি এতিয়া আমাৰ ৰাজ্যখনৰ কথাৰে আৰম্ভ কৰোঁ। সম্পূৰ্ণ টীকাকৰণ কৰাৰ ক্ষেত্ৰত এটা দশক পূৰ্বে আমাৰ ৰাজ্যত 47.1% আছিল আৰু এতিয়া এয়া 87.7% বৃদ্ধি পাইছে। আৰু ৰাজ্যখনে বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক লোকক আমি যদি কওঁ জাপানিজ এনচেফেলাইটিছ ৰোগৰ টীকাকৰণ অভিযান চলোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হিচাপে ইতিহাস ৰচনা কৰিছে। আৰম্ভণিতে আমি জানিব বিচাৰিছোঁ এই কথাটোৱে কি সূচাইছে।
2: দাস, আপুনি বৰ ভাল প্ৰশ্ন সুধিছে, এইটো শুনি ভাল লাগিলে। প্ৰথমতে মই আগতে কৈ থৈ যাওঁ আপোনাৰ প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে, 5 বছৰ তলৰ শিশুৰ আয়ুস বৃদ্ধিৰ বহু আধুনিক প্ৰথা আধুনিক চিকিৎসা আছে যদিও আমি আধুনিক চিকিৎসা বা আমাক ইয়াৰ কাৰণে কোনো ৰকেট ছায়েন্সৰ দৰকাৰ নাই। কিছুমান প্ৰাথমিক বিষয় যিবোৰ সকলোতে উপলব্ধ, বিশেষকৈ আমাৰ চৰকাৰেও দি আছে, সেই দুটা হ'ল, এটা ছমাহলৈকে কেৱল মাতৃদুগ্ধ, 2 নম্বৰ চাফচিকুণতা, আৰু 3 নম্বৰ ভেকচিন বা চিটা বা টীকাকৰণ। ভেকচিন বা চিটা বা টীকাকৰণ এটা প্ৰধান কাৰণ যাৰ কাৰণে আমাৰ স্বাধীনতাৰ সময়ত মানুহৰ গড় আয়ুস 20-25 বছৰৰ পৰা এতিয়া গড় আয়ুস 70-75 বছৰ হৈছে। আপুনি যিটো প্ৰশ্ন সুধিছে সেইটো বৰ ভাল কথা, যে যোৱা দশকৰ আগলৈকে আমাৰ অসম ৰাজ্যত মাত্ৰ 47.1% ভেকচিনৰ পাহাৰ আছিলে, এতিয়া সেই শতাংশ বাঢ়ি 87% হৈছে, এইটো বৰ ভাল কথা। কিন্তু তাৰ আগতে মই ক'ব খুজিছোঁ, যেতিয়া আজি প্ৰায় 10-20 বছৰ আগতে ভাৰতবৰ্ষতে চৰকাৰৰ ফালৰ পৰা ভেকচিন বহুত কম দিয়া হৈছিলে, কাৰণ ভেকচিন যেতিয়া চিটা বা টীকা সকলো ভাৰতত ইমান কোটি কোটি শিশুক সকলো ভেকচিন দিয়াটো সম্ভৱ নাছিলে, তেতিয়া মাত্ৰ 5 নে 6 বিধ দিছিলে। আজিকালি আপোনালোকে জানে গোটেই ভাৰতবৰ্ষতে, অকল অসমতে নহয়, বেছিভাগ ভেকচিনেই বিনামূলীয়াকৈ সকলো শিশুক দিয়া হয়। সেই ভেকচিনবোৰৰ ভিতৰত জন্মৰ সময়তে দিয়ে BCG, হেপাটাইটিছ বি, অৰেল পলিঅ', তাৰ পাছতো দিয়ে পেণ্টা, আপোনালোকে সকলোৱে জানে পেণ্টাত থাকে DPT, হিম'ফিলাস ইনফ্লুয়েঞ্জি বি, নিউমোকক্কেল ভেকচিন। নিউমোকক্কেল ভেকচিনে নিউমনিয়া আৰু মগজুৰ ইনফেকশ্যন আৰু কাণৰ উৎস কৰে, তাৰ লগতে থাকে ৰটা ভাইৰাছে ডায়েৰিয়া কৰে, ইয়াৰ পাছতো মিজুজ, ৰুবেলা, জাপানিজ এনচেফেলাইটিছ, এই সকলো ভেকচিন আজিকালি, আৰু HPV এতিয়া নতুনকৈ যোগদান কৰিছে, সকলো ভেকচিন চৰকাৰৰ পৰা বিনামূলীয়া দেখে, প্ৰায় বেছিভাগ ভেকচিনে 2-3টামান বেড দি চৰকাৰৰ ফালৰ পৰা কৰিছে। এতিয়া অসম চৰকাৰে অসমত যেনেকৈ 1% বাঢ়ি গৈছে, এইটো সঁচাকৈ 10 বছৰত দুগুণ হোৱাটো সঁচাকৈ ভাল খবৰ। তাৰ কাৰণে বিভিন্ন আঁচনি চৰকাৰৰ ফালৰ পৰা বা আমাৰ ইউনিচেফ, গাভি সকলোৱে মিলি যিবোৰ ভেকচিন সহজে উপলব্ধ কৰিছে সকলোকে ধন্যবাদ। চৰকাৰে সেই কাৰ্যসূচী অসমত নিশ্চয় ভালকৈ কৰিছে। আশা, ANM বা বিভিন্ন PHC, CHC এনেকৈ সকলো মিলি যে ভেকচিনক কৰিছে। আমি যদি ক'ভিডৰ বিষয়ে সময়ত চাওঁ, ক'ভিডৰ সময়তো অসমত ক'ভিড ভেকচিন সুচাৰুৰূপে প্ৰায় 90% মানুহক দিয়াত সফল হৈছিলে। ইয়াত তাৰমানে ভেকচিনৰ যিটো আমাৰ স্বাস্থ্য বিভাগৰ যিটো বিভিন্ন পৰ্যায় ওপৰৰ বিষয়াৰ পৰা তলৰ আশা বা কৰ্মচাৰী বা ANM বা ভিলেজ লেভেলৰ ৱৰ্কাৰ বা হেলথ ৱৰ্কাৰ সকলো ধন্যবাদৰ পাত্ৰ।
1: হয়, আমি যদি আমাৰ ৰাজ্যখনৰ কথা চাবলৈ যাওঁ, তেন্তে ভৌগোলিক অৱস্থানৰ দিশৰ পৰা বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বান কিছু আহি পৰে আমি কিবা এটা কৰিবলৈ যাওঁতে। গতিকে প্ৰতিটো শিশুক যাতে আমি স্পৰ্শ কৰিব পাৰোঁ ভেকচিনেশ্যনৰ ক্ষেত্ৰত, ক্ষেত্ৰত বা চিটাকৰণ বা টীকাকৰণৰ ক্ষেত্ৰত আমি যদি প্ৰতিটো শিশুক আমি স্পৰ্শ কৰিব পাৰোঁ, সেই সুবিধা আমি দিব পাৰোঁ, এই ক্ষেত্ৰত আচলতে আমি কি ধৰণে আগবঢ়া প্ৰয়োজন বা আমি আগবাঢ়িছোঁ?
2: মই সেইটোৱেই কৈছোঁ, আমাৰ ইয়াত সাধাৰণতে যিটো আমাৰ নেটৱৰ্ক, যিটো PHC চাব চেণ্টাৰ, হাজাৰ হাজাৰ সাকৰ্মী বা ANM সকলো বা ভিলেজ হেল্থ গাৰ্ড বা হেল্থ ৱৰ্কাৰ সকলোৰে এই ক্ষেত্ৰত ভূমিকা যথেষ্ট বেছি। তেওঁলোক যদি সকলো সজাগ নহয়, তেওঁলোকক যদি আমি সকলোকে শিক্ষিত নকৰোঁ, এই কাম সম্ভৱ নহয়। নিশ্চয় আশা ৱৰ্কাৰবোৰে শিশু এটি জন্মৰ লগে লগে ঘৰে ঘৰে গৈ ভেকচিনৰ বিষয়ে সজাগ কৰে, এইটো বহুতেই গুৰুত্বপূৰ্ণ। কাৰণ কেইজনমান চিকিৎসকে তেওঁ আমি কেইজন মাত্ৰ কেইজনমান শিশুকহে ভেকচিনটো যিকেইখন হস্পিটেললৈ আহে দিয়াটো সম্ভৱ, কিন্তু আশা ৱৰ্কাৰ বা ভিজিলেন্স হেল্থ গাৰ্ড এইবোৰে যদি ঘৰে ঘৰে গৈ তেওঁলোকে কাম নকৰে, মানুহক সজাগ নকৰে, প্ৰতিটো শিশু জন্মৰ লগে লগে ৰেকৰ্ড কৰি পেলাই তেওঁলোকক ভেকচিনৰ সময়ে সময়ে নকৰে, এই কামটো সম্ভৱ নহ'লহেঁতেন। আজিকালি যিটো ডিজিটেল হেৰি গভৰ্মেণ্টৰ যিটো উলিয়াইছে UN পৰ্টেল সেইবোৰ ৰেজিষ্টাৰ, এটা শিশুক ভেকচিন দিয়াৰ লগে লগে জন্মৰ লগে লগে জন্মৰ সময়ত যিটো তিনিটা টীকা দিয়া হয়, টীকা দিয়াৰ লগে লগে তেওঁলোকক সেই পৰ্টেলটোত ৰেজিষ্ট্ৰেশ্যন কৰাৰ নিয়ম কৰিছে। এই শতাংশ ডিজিটেল চিষ্টেমটো কৰাৰ লগে লগে কি হৈছে, তেতিয়া মানুহে যিটো পাহৰি যায় বা মানুহৰ বেলেগ কামৰ কাৰণে ভেকচিনটো মূল্যটো নুবুজে, তেওঁলোকক প্ৰতিও সদায় এটা মেছেজ দি পেলাই, এটা বাৰ্তা দি পেলাই সোঁৱৰাই দিয়া যায় যে আপোনালোকৰ এই শিশুটিৰ এইদিনা বাৰ্তা আছে। তাৰ পাছতো যদি নাহে, তেতিয়া আশাকৰ্মী ঘৰে ঘৰে গৈ তেওঁলোকক সোঁৱৰাই দিয়ে। এতিয়া আপুনি প্ৰথম প্ৰশ্নত আৰু এটা সুধিছিলে জাপানীজ এনসেফেলাইটিছ, সেইটো মই উত্তৰ দিবলৈ থাকি গৈছিলোঁ, মই এইটোৰ লগতে সেইটো এতিয়া কৈ দিওঁ। কেইবছৰমান আগতে ভাৰতবৰ্ষৰ মাত্ৰ কেইখনমান ৰাজ্যত জাপানীজ এনসেফেলাইটিছৰ বহুত প্ৰাদুৰ্ভাৱ ঘটিছিল, তাৰ ভিতৰত এখন উত্তৰ পূৰ্বৰ ৰাজ্যসমূহ, উত্তৰ প্ৰদেশ, বিহাৰ। কিন্তু এতিয়া জাপানীজ এনসেফেলাইটিছ এনেকৈ হৈছে যে গোটেই সমগ্ৰ ভাৰততে প্ৰায় কোনো ৰাজ্যতে জাপানীজ এনসেফেলাইটিছ ৰোগী নথকাকৈ নাই। অসমতো জাপানীজ এনসেফেলাইটিছ কুল হৈছিল, বিশেষকৈ লখিমপুৰ ডিষ্ট্ৰিক্ট বা পাহাৰীয়া কাষৰ অঞ্চলত, যিবোৰ অঞ্চলত গাঁও অঞ্চলত, ৰুৰেল এৰিয়াবোৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় এইবোৰ ডিষ্ট্ৰিক্ট। কিন্তু এতিয়া এইবছৰ কামৰূপ মেট্ৰ'তো বহুত হৈছে, গতিকে এতিয়া জাপানীজ এনসেফেলাইটিছ নো লংগাৰ মানে অকল ৰুৰেল এৰিয়াৰ দেখিছে, এইটো আৰ্বান এৰিয়াবোৰতো, নগৰীয় অঞ্চলবোৰতো দেখা যায়। জাপানীজ এনসেফেলাইটিছ যেতিয়া অসমত আটাইতকৈ হৈছিলে, এটা সময়ত মৃত্যুৰ হাৰ খুব বৃদ্ধি হৈছিলে, সেইকাৰণে তেতিয়াই অসম চৰকাৰে এটা ভাল সিদ্ধান্ত ল'লে যে কেৱল 15 বছৰ তলৰ শিশুৰে এই ৰোগত আক্ৰান্ত নহয়, গতিকে আমি ভেকচিন প্ৰাপ্তবয়স্কক দিম। অসমেই ভাৰতবৰ্ষত এই সিদ্ধান্ত লোৱা প্ৰথম যি প্ৰাপ্তবয়স্ক ভেকচিন দিয়ে। এই এতিয়া জাপানীজ এনসেফেলাইটিছৰ সেইবাবে মৃত্যুৰ হাৰ বহুত কমি গৈছে, আৰু জাপানীজ এনসেফেলাইটিছৰ কোনো চিকিৎসা নাই। জাপানীজ এনসেফেলাইটিছৰ পৰা নিজেই নিজেই শৰীৰে ৰক্ষা পৰিলেও তাৰ যিটো দীৰ্ঘস্থায়ী প্ৰভাৱ, এজন মানুহ জাপানীজ এনসেফেলাইটিছ হোৱাৰ পৰা ব্ৰেইনটো, আমাৰ মগজুত এনেকৈ ক্ৰিয়া কৰে যে মানুহজন সম্পূৰ্ণ সুস্থ কেতিয়াও হৈ নাযায়। হয় তেওঁ কঙা হয়, হয় কথা ক'ব নোৱাৰে, নহয় বিচনাতে থাকিবলগীয়া হয়, এনেকুৱা বহুত দীৰ্ঘস্থায়ী ক্ৰিয়া থাকে। গতিকে জাপানীজ এনসেফেলাইটিছৰ ভেকচিনটো বহুত দৰকাৰী। চিতাবাপ টিকালে আমি যদি গুৰিতে নিৰ্মূল নকৰোঁ, এই ৰোগৰ আমি বেলেগ পৰিত্ৰাণ নাই, আৰু অসম চৰকাৰৰ সেইটো ভাল পদক্ষেপ। তেওঁলোকে প্ৰাপ্তবয়স্কৰ শিশু সকলোকে এই ভেকচিন দিয়ে আৰু প্ৰায় 90% কভাৰ কৰাত সফল হৈছে।
1: হয়, আৰু আমি যদি সন্মিলিত আমাৰ যদি প্ৰয়াস হয়, তেতিয়াহ'লে নিশ্চয় চাহ বাগিচা অঞ্চলেই হওক, চৰ অঞ্চলেই হওক, বা নগৰীয়া বস্তি এলেকাসমূহ বা জনজাতীয় বেল্টসমূহ, তাৰো জনসাধাৰণক যাতে আমি ইয়াৰ মাজত সাঙুৰি ল'ব পাৰোঁ, নিশ্চয় এই প্ৰয়াস তেনেদৰে ফলপ্ৰসূ হ'ব।
2: হয়, অসমত এটা যিটো অসমত এটা প্ৰত্যাহ্বান বুলি কৈছিলে, অসমৰ চৰ এলেকা, চাহ বাগান এৰিয়াত মানুহৰ শিক্ষিতৰ হাৰ কম, বা চৰ এৰিয়া, চৰ দুৰ্গম চৰ, যিবোৰ দিনত যাব নোৱাৰি, যিবোৰ কোনো গাড়ী চাড়ী নচলে, সেইবোৰ মানুহক সজাগ কৰা, তাত দুটা প্ৰত্যাহ্বানে, প্ৰথম প্ৰত্যাহ্বান মানুহ তাত গৈ পোৱাটো, আমাৰ আশাকৰ্মী বা চিকিৎসক বা ANM গৈ পোৱাটো, দ্বিতীয় প্ৰত্যাহ্বান তেওঁলোকৰ শিক্ষাৰ অভাৱৰ কাৰণে তেওঁলোকক মাজত উৰা বাতৰি প্ৰচাৰ কৰি দিয়াটো বহুত সহজ। যিটো এণ্টিভেক্সাৰ্ছ বুলি কওঁ, তেনেকুৱা উন্নত দেশবোৰতো আছে, কিন্তু আমাৰ দেশত তেনেকুৱা, আজিকালি সামাজিক মাধ্যমৰ জৰিয়তে কিছুমান মানুহ যাৰ ভেকচিনৰ বিষয়ে অ আ ক খ জ্ঞানো নাই, তেওঁলোকেও এটা মাধ্যম প্ৰচাৰ কৰি দিয়ে, এই ভেকচিনটো ল'লে কঙা হ'ব, এইটো ল'লে হেৰি হ'ব, সেই কথাবোৰ সেই চাহ বাগানেৰে বা চৰ এৰিয়াত সহজে প্ৰচাৰ হৈ যায়। যেনে পলিঅ' ভেকচিন ল'লে কয় যে ইনফাৰ্টাইল হ'ব আৰু পিছত সন্তান নহয়, এইবোৰ একেবাৰে মিছা কথা, কোনো যিবোৰ মানুহে প্ৰচাৰ কৰে তেওঁলোকে বিজ্ঞানৰ বতমো নাজানে। দুইটা প্ৰত্যাহ্বান আঁতৰাবলৈ যথেষ্ট আমি কষ্ট কৰিবলগীয়া হয়। আৰু ভেকচিনৰ যিটো অপপ্ৰচাৰ, মই আৰু এটা এক্সাম্পল, এতিয়া এইচ HPV ভেকচিন অসম চৰকাৰে অলপ দিনৰ আগতে এটা প্ৰত্যয়ন যে 35খন জিলাত 14 বছৰৰ পৰা 15 বছৰলৈ সকলো ছোৱালীক HPV ভেকচিন দিয়া হ'ব। লগে লগে এজন সাংবাদিক, তেওঁ হয়তো কি শিক্ষাগত অৰ্হতা মই নাজানো, কিন্তু তেওঁ ভেকচিনৰ ভতেও নাজানে, ভেকচিনৰ বিষয়ে কোনো জ্ঞান নাই, কোনো চৰ্চা নাই, বিজ্ঞানৰ ছাত্ৰও বোধকৰ নহয়, কিন্তু তেওঁলোকে অদ্ভুত কথা কিছুমান কৈ দিছে বোলে HPV ভেকচিন দিলে ছোৱালী গৰ্ভনষ্ট হ'ব, পিছত সন্তান দিব নোৱাৰিব, গতিকে আপোনালোকে নিদিব। আৰু তেওঁৰ যিটো অপপ্ৰচাৰ, সেই ভিডিঅ'টোৱে লাখ লাখ মিলিয়ন মিলিয়ন ভিউ পাইছে। গতিকে এনে অপপ্ৰচাৰ দূৰ কৰাত অকল চৰ অঞ্চল বা হেৰি অঞ্চল, নগৰীয় অঞ্চলতো আশাকৰ্মীৰ পৰা স্বাস্থ্যকৰ্মীৰ পৰা সকলোৰে এটা ডাঙৰ দায়িত্ব আছে।
1: আৰু এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ, টীকাকৰণ বা ভেকচিনেশ্যনৰ ক্ষেত্ৰত কেতিয়াবা কেতিয়াবা দেখা যায় যে ভেকচিন ল'লে সন্তানৰ জ্বৰ হয় আৰু তেতিয়া পিতৃ মাতৃ অলপ শংকিত হয়, গতিকে তেতিয়া তেওঁলোক অলপ আঁতৰি আহিব বিচাৰে, তেওঁলোকক আশ্বস্ত কৰিবৰ কাৰণে আপুনি কি ক'ব বিচাৰিব?
2: এতিয়া মই প্ৰথম ভাল কথাটো হ'ল যে আজিকালি পিতৃ মাতৃ আগতকৈ যথেষ্ট বুজে, তেওঁলোকে জানেই জ্বৰ হ'ব, কিন্তু আচলতে আমি প্ৰথমতে চাব লাগিব ভেকচিনটো কি বস্তু, চিতা বা টীকাটো কি বস্তু। আমাক যিবোৰ ভাইৰাছ বা বেক্টেৰিয়াই আমাৰ ৰোগ কৰে, সেই ভাইৰাছ বা বেক্টেৰিয়াটোৰে জীৱিত দুৰ্বল অংশ বা নিষ্ক্ৰিয় অংশ, একেটা বেক্টেৰিয়াৰে দুৰ্বল জীৱিত যিটোৱে আমাৰ বেমাৰ কৰিব নোৱাৰে, বা সেই বেক্টেৰিয়াটো বা ভাইৰাছটোৰ নিষ্ক্ৰিয় অংশ আমাৰ শৰীৰত সুমুৱাই দিয়া হয় ইনজেকশ্যনৰ মাধ্যমে। গতিকে শৰীৰত যেতিয়া সেই বেক্টেৰিয়াটো দুৰ্বল অংশ সুমুৱাই দিয়া যায়, সি আমাক অসুখ কৰিব নোৱাৰে, কিন্তু তাৰ এটা প্ৰতিক্ৰিয়া আমাৰ শৰীৰত হ'ব। সেই প্ৰতিক্ৰিয়াটোৰ কাৰণে আমাৰ শৰীৰৰ প্ৰতিৰক্ষা বিভাগে সক্ৰিয় হৈ আমাক ৰক্ষা কৰে, সেই বীজাণুটো আচল ৰূপটো আহিলেও যাতে মানি পেলাব পাৰে। যেতিয়া এই নিষ্ক্ৰিয় পদাৰ্থটো এটা ক্ৰিয়া হয় যিটোৰ কাৰণে আমাৰ প্ৰতিৰক্ষা বিভাগ সক্ৰিয় হয়, তাৰ লগতে আৰু কিছুমান ক্ৰিয়া হয় যিবোৰ আমি ভাল নাপাব পাৰোঁ, যেনে জ্বৰ, কিছু ৰঙা পৰি যোৱা, উখহি যোৱা, য'ত ইনজেকশ্যন দিয়ে সৰু সৰু প্ৰতিক্ৰিয়া হয়। বেছিভাগ ক্ষেত্ৰতে কি হয়, জ্বৰটো খুব কোমল জ্বৰ হয়, সেইটো জ্বৰত আমি একো কৰিব নালাগে, যদি শিশুটোৱে হাঁহি থাকে, কান্দি থাকে, গাখীৰ খাই থাকে। কিন্তু যদি জ্বৰৰ মাত্ৰা খুব বেছি হয়, শিশুটোৱে ঠেনঠেনাই থাকে, নেখায়, গাখীৰ নেখায়, তেতিয়া জ্বৰৰ ঔষধ লগত দিয়া যায়, জ্বৰৰ ঔষধ দিব পাৰে, বা বৰফেৰে ভেকচিন দিয়া জেগাটোত যদি অলপ সেকি দিয়ে তেতিয়াও বিষ হয়। এইটো আচলতে আমি ভাবোঁ যে কোনোবা পিতৃ মাতৃ এই জ্বৰটোৰ কাৰণে পিছৰবাৰ আকৌ বেজি দিবলৈ নাহিব, সেইটো আমাৰ আচলতে পিতৃ মাতৃক যিটো শিক্ষা দিব লাগে, ভেকচিনটো দিয়াৰ আগতে আমি যিখিনি কথা পাতিব লাগে সেইটো আচলতে আমি পতা নহয়, তাৰ কাৰণে হয়। গতিকে আশাকৰ্মীসকল বা ANMসকল যেতিয়া যায় বা চিকিৎসকে যায়, তেওঁলোকক আগতেই বুজোৱা যায় এই ভেকচিনটো আমি এই ৰোগটো প্ৰতিৰোধ কৰিবৰ কাৰণে দিছোঁ, এই ভেকচিনটো দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এনেকুৱা হ'ব পাৰে, এই কথাখিনি আমি যদি বুজাই নিদিওঁ তেতিয়া মানুহৰ অপপ্ৰচাৰ চলাবলৈ বেছি ভাল পায় আৰু পিতৃ মাতৃ আকৌ তাৰ পিছৰ ভেকচিনটো দিবলৈ নাহিব পাৰে।
1: আজি অসমৰ বিভিন্ন অংশৰ পৰা শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে, অভিভাৱকসকলে শুনি আছে, গতিকে এই অনুষ্ঠানটোৰ মাজেৰে তেওঁলোকে বহুখিনি কথা ইতিমধ্যে আমাৰ আলোচনাৰ মাজেৰে তেওঁলোকে জানিবলৈ সক্ষম হৈছে। আপুনি আৰু ভেকচিনেশ্যন সম্পৰ্কে কি বাৰ্তা দিব বিচাৰিব?
2: মই আগতেই কৈছোঁ, আজিকালি বেছিভাগ ৰোগ ভেকচিনৰ দ্বাৰা প্ৰতিৰোধ কৰিব পাৰোঁ। চৰকাৰৰ ফালৰ পৰাই বেছিভাগ ভেকচিন দিয়া হয়, দুই এটা বাদ দি সকলো ভেকচিন লওক। আজিকালি আপুনি টাইফয়েড, ডিপথেৰিয়া, হুপিং কাফ, মিজুলছ, সৰুৱাই, বৰ, এই বেছিভাগ ৰোগ আমি নেদেখোঁ, বৰাইটো পৃথিৱীৰ পৰা নোহোৱাই হ'ল। কিয় নোহোৱা হ'ল? সফল চিতাৰ কাৰণে। ৰোটা ভাইৰাছ, ডায়েৰিয়া, জাপানিজ এনচেফেলাইটিছ, এই ৰোগৰ যদি প্ৰতিকাৰ আছে, চৰকাৰে বিনামূলীয়াকৈ দিছে, তাৰ পাছতো যদি আমি আমাৰ সন্তানৰ সেই ৰোগ হয়, তেতিয়াহ'লে নিশ্চয় আমি পিতৃ মাতৃ হিচাপে দায়িত্ব ল'ব লাগিব। আৰু এটা কথা কওঁ, যেতিয়া আপুনি ভাবে যে ভেকচিন মোৰ ল'ৰাটোকতো দিয়াই নাই, তথাপি তাৰ বেমাৰ হোৱা নাই, মই গতিকে কিয় দিম, আচলতে সেইটো এনেকুৱা এটা কথা। চাওক, যদি সমাজত 90% বেছি লোকক এটা ভেকচিন দিয়া হয়, সেই বেমাৰটো লাহে লাহে সমাজৰ পৰা নোহোৱা হৈ যায়। কিন্তু আমি যে ভাবোঁ যে মোৰ ল'ৰাটোক নিদিয়াকৈ দেখোন নাই হোৱা, গতিকে নিদিয়াকেই ভাল, তেতিয়াই আমাৰ যেতিয়া মগজত এই কথাটো সোমাই যায়, তেতিয়াই আমাৰ পতন আৰম্ভ হ'ব। মই এটা আপোনালোকক উদাহৰণ দিওঁ, আমেৰিকা, ইউৰোপ আদি দেশত তেওঁলোকে পাহৰি গৈছিল যে সৰুৱাই বা বসন্ত বা মেজু ডিপথেৰিয়া এদি এনেকুৱা বেমাৰ আছে বুলিও পাহৰি গৈছিলে, তেওঁলোক টিটিনাছ এনেকুৱা বেমাৰ তেওঁলোকে আজি বহুত দশক ধৰি দেখা নাছিলে, কিন্তু কিয় হৈছিলে, তেওঁলোকৰ প্ৰায় 100% বেজি লৈছিলে। এতিয়া মই যেনেকৈ কৈছোঁ আমি নিজৰ মাজত অতি বিশ্বাস হৈ যায়, ঠিক তেনে সকলো পেৰেণ্টে কিছুমান হ'ল, আৰে মই এইটো দেখোন নিদিলেও বেমাৰটো আমি দেখাই নাই, গতিকে আমি নিদিওঁ। নিদিয়া হোৱাৰ লগে লগে আচৰিত, আজি 40 বছৰৰ পাছত আমেৰিকাত মিজুলছ বা সৰুৱাই, ডিপথেৰিয়া ইউৰোপত, ইটালীত, ফ্ৰান্সত, জাৰ্মানত, আমেৰিকাত

0: আমেৰিকাত আকৌ সেইটো ৰোগ ঘূৰি আহিছে। তেওঁলোকক আমাৰ নিচিনা কোটি কোটিত হোৱা নাই, কিন্তু আমেৰিকাত 1800 এইবছৰ সৰুৱাই বা বসন্ত ৰোগ হৈছে। 1800টো তেওঁলোকৰ কাৰণে বহুত ডাঙৰ নম্বৰ। আমাৰ ভাৰতবৰ্ষত এনেকুৱা ঘনবসতি, আপোনাৰ দায়িত্বহীনতাৰ বাবে আপোনাৰ শিশুটো যদি হয় ওচৰে পাজৰে আৰু 100টা শিশুৰ হ'ব। গতিকে আপোনাৰ শিশুটোক ভেকচিন দিয়া, চিটা দিয়াৰ যিটো দায়িত্ব, সেইটো অকল আপোনাৰ শিশুটিৰ কাৰণেই নহয়, সমাজৰ কাৰণে।
1: অতি কম সময়ত বহুখিনি কথাই আপুনি ক'লে ডক্টৰ দেৱজিৎ শৰ্মা। খুব ভাল লাগিল আপোনাক লগ পাই। HPV ভেকচিন যিটো বিনামূলীয়াকৈ দিয়া হয় তাক লৈ যিটো ভ্ৰান্ত ধাৰণা, সেই কথাটো আপুনি উল্লেখ কৰিলে। চৰকাৰে এতিয়া বিনামূলীয়াকৈ দিয়া ব্যৱস্থা কৰিছে আৰু আমি আশা কৰিম অনাগত সময়তো ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানত আকৌ আপোনাক লগ পাম। আপোনাক ধন্যবাদ জনাইছো।
0: ধন্যবাদ।
2: श्रोताओं, अभी आप प्रायोजित कार्यक्रम सुन रहे थे ग्लोबल हेल्थ स्ट्रेटेजिस इमर्जिंग इकोनॉमिक्स प्राइवेट लिमिटेड की ओर से। आइए अब सुनते हैं ये फिल्मी गीत।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন, কেন্দ্ৰীয় চৰকাৰৰ আন্ত মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা, পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা, লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন, ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী লোক নিৰ্মাণ বিভাগক নিৰ্দেশ, আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে। এতিয়াও 9খন জিলাৰ 24টা ৰাজহ চক্ৰৰ 763খন গাঁও বানত বুৰ গৈ আছে। বানত সম্প্ৰতি 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন হৈছে। বানত কালি চৰাইদেউ জিলাত আৰু 2 জন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ। ৰাজ্যখনত এতিয়াও 37,724 জন লোক সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী, বোকা আৰু পলসৰ তলত আছে। খাদ্য আৰু বাসস্থানৰ সমস্যাৰ লগতে পানী শুকোৱাৰ পাছত দেখা দিব পৰা ৰোগক লৈও জনসাধাৰণ উদ্বিগ্ন হৈছে। স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযানো অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি পুনৰ টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিছে। এই অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্ত মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে বান পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ 19টা ৰাজহ চক্ৰৰ 1,040খন গাঁও বানৰ কবলত পৰিছে। ডঃ শৰ্মাই বানত অন্যান্য ক্ষয় ক্ষতিৰ বিষয়েও প্ৰকাশ কৰে।
1: বানপানীত এতিয়ালৈকে শিৱসাগৰ, চৰাইদেউ আৰু আমাৰ যোৰহাট, গোলাঘাট জিলা, এই 4খন জিলাৰ 19টা ৰাজহ চক্ৰই বান আক্ৰান্ত হৈছে আৰু স্বাভাৱিকভাৱে 19টা ৰেভিনিউ চাৰ্কুলৰ 1,040খন গাঁৱক বানপানীয়ে আক্ৰমণ কৰিছে। আমি যি তথ্য যোগাৰ কৰিছো সেই অনুসৰি 9,77,483 গৰাকী ব্যক্তি বান আক্ৰান্ত হৈছে। এতিয়ালৈকে জিলা প্ৰশাসনে 145টা ৰিলিফ কেম্প স্থাপন কৰিছে। 41,945 গৰাকী ব্যক্তি ৰিলিফ কেম্পত আশ্ৰয় লৈছে। 28,645 গৰাকী ব্যক্তিক বিভিন্ন উপায়েৰে উদ্ধাৰ কৰা হৈছে আৰু এই মুহূৰ্তলৈকে এই 4খন জিলাত 79 গৰাকী আৰু সমগ্ৰ অসমত 65 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে, বানপানীত মৃত্যু হৈছে।
0: মুখ্যমন্ত্ৰী কয় যে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত মন্ত্ৰী বিধায়কসকলে উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰি থকাৰ উপৰি জিলা প্ৰশাসন, বিভিন্ন সংগঠন, স্বেচ্ছাসেৱক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে সক্ৰিয়ভাৱে সাহায্য অভিযানত অংশ লৈছে। সাহায্য অভিযানৰ অংশ হিচাপে চৰকাৰে ইতিমধ্যে 14,400 কুইণ্টল চাউল, 2,236 কুইণ্টল দাইল, 58,975 লিটাৰ মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত কথা পতাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতেও এই সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।
1: ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বানপানীৰ সম্পৰ্কত যোৱাকালি মোৰ লগত কথা পাতিছিল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। আজি ভাৰত চৰকাৰৰ যিটো আমি ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কওঁ, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী এম রামচন্দ্র ডুডু তেখেতৰ অধ্যক্ষতাত ইন্টার মিনিষ্ট্রিয়েল টিমে ভিজিট করা আরম্ভ করেছে। চৰাইদেউ জিলাৰ ভিজিট ইতিমধ্যে সম্পূর্ণ হয়েছে। পরবর্তী সময়ত তেখেতসকল শিবসাগৰ, যোৰহাট আৰু গোলাঘাট জিলা ভ্রমণ করব আৰু ফ্লাডত হোৱা ডেমেজ সম্পর্কত তেওঁলোকে ভারতবর্ষৰ প্রধানমন্ত্রী ডাঙৰীয়া আৰু গৃহমন্ত্রীক প্রতিবেদন দাখিল করব।
0: শিৱসাগৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে শেহতীয়া বানে সৃষ্টি কৰা পৰিস্থিতি বিগত 50 বছৰৰ ভিতৰতে অতি ভয়াৱহ বুলি উল্লেখ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত শ্ৰীযাদৱে কয় যে বানত শিৱসাগৰ জিলাৰ 301খন গাঁৱৰ প্ৰায় 4 লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বানত বৰ্তমানলৈকে 30 জন লোকৰ মৃত্যু হৈছে আৰু 7 জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
2: শিৱসাগৰ জিলে মে আভি আমাৰ নদীয় কাবল হিখো দিমো দিচাংগ গৌৰিকা সবকা লেবল ডেঞ্জাৰ লেবল ছে জ্যাদা হমস্যা ইম্প্ৰুভ হুই হাটৰ লেবল গিৰা হেকিন আভি আমাৰ 40-50 ৰিলিফ কেম্প চল ৰ লগভগ 100-150 ডিষ্ট্ৰিবিউচন চেণ্টাৰ ছে ৰাহত সামগ্ৰী হ সব তক পহা ৰ ৰাহত সামগ্ৰী কে ৰূপ মে হমলোক আভি তক 12-15 লাখ বটল ৱাটৰ বটল বাট চুকে হ 3-4 লাখ বিস্কুট পেকেট বাট চুকে হগভগ 1 লাখ পৰিবাৰ 4 লাখ লোকো কো হমলোক 6 দিন কা ৰাশন জিমে ছে 3 দিন কা কমপ্লিট হো চুকা হ 3 দিন কা ৰাশন উনকে ঘৰো তক পহঁচানে কা কাম চল ৰা হ।
0: ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত থনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকল্পটোৰ 4খন গেটেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত 4টা দিনত থনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃ মন্ত্ৰালয়ৰ দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ লগতে চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ বেগুকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰী মহন্তই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয় যে বৈঠকত নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ অহা প্ৰবল বানৰ প্ৰকোপ আৰু ক্ষয় ক্ষতিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে কেন্দ্ৰীয় দলটোক অৱগত কৰে। জিলা আয়ুক্তই আশ্ৰয় শিবিৰৰ ব্যৱস্থাপনা, আন্তঃগাঁথনি ক্ষয় ক্ষতিৰ উপৰি পশুধন আৰু কৃষি ক্ষেত্ৰত হোৱা বিস্তৰ ক্ষতিৰ সবিশেষ তথ্য আলোকচিত্ৰসহ প্ৰতিনিধি দলটোৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ সৈতে হোৱা এই বৈঠকৰ পাছতে কেন্দ্ৰীয় দলটোৱে কালি জিলাখনৰ কেইবাটাও বান প্ৰভাৱিত এলেকা পৰিদৰ্শন কৰে। দলটোৱে আজি শিৱসাগৰ জিলাত বানত ক্ষয় ক্ষতিৰ বুজ ল'ব। সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড APDCL ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁওকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL এনে প্ৰচেষ্টা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাজ্যৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা হৈছিল। পানীৰ স্তৰ হ্ৰাস পোৱাৰ পাছতে কাৰিকৰী বিশেষজ্ঞৰ দলে বৈদ্যুতিক ব্যৱস্থাৰ বিস্তৃত পৰিদৰ্শন আৰু সুৰক্ষা নিশ্চিত কৰি সংশ্লিষ্ট অঞ্চলসমূহলৈ পুনৰ বিদ্যুৎ যোগান ধৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিদ্যুৎ যোদ্ধাসকলৰ এই অবিৰত সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা ঘোষণা কৰিছে। বিশিষ্ট প্ৰযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীয়ে এই কাৰ্যবাহিনীক নেতৃত্ব দিব। এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কাৰ্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিত যিমান পাৰি শীঘ্ৰে হ'বলগীয়া পৰীক্ষাসমূহৰ বিশ্বাসযোগ্যতা নিশ্চিত কৰা হ'ব। দেশৰ পৰীক্ষা ব্যৱস্থা বিশ্বাসযোগ্য, স্বচ্ছ আৰু পৰ্যাপ্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে উন্নত হোৱা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই কাৰ্যবাহিনীত চোৰাংচোৱা ব্যুৰৰ প্ৰাক্তন সঞ্চালক তপন ডেকা, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ এছ সোমনাথ, IIT চেন্নাইৰ সঞ্চালক ভি কামাকাটিৰ লগতে প্ৰাক্তন শিক্ষা সচিব অমিতা কাৰোৱাল আৰু লজিষ্টিক বিশেষজ্ঞ অমৃত লাল মীনা থাকিব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰে আজি সংসদত পৰীক্ষা সম্পৰ্কীয় কঠোৰ আইনী ব্যৱস্থাৰ সৈতে জড়িত এখন নতুন আইন উত্থাপন কৰিব। শ্ৰীমোদীয়ে লগতে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিশ্বাসযোগ্যতা অক্ষুণ্ণ ৰখা আৰু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হ'ব। এই বিধেয়কৰ জৰিয়তে লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024 সংশোধন কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখন উত্থাপন কৰিব। উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাই পৰীক্ষাত অসৎ উপায় অৱলম্বন আৰু প্ৰশ্নকাকত ফাইল গোচৰৰ কঠোৰ শাস্তি সুনিশ্চিত কৰাৰ বাবে ফাষ্টট্ৰেক আদালত গঠনৰ খচৰা বিধেয়কত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোক নিৰ্মাণ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ পৰা ধুবুৰীৰ প্ৰতিমা বৰুৱা পাণ্ডে সংগ্ৰহালয়, কোচবিহাৰৰ ঐতিহাসিক মধুপুৰ সত্ৰ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নতুন প্ৰেক্ষাগৃহ নিৰ্মাণ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন প্ৰেক্ষাগৃহ, লোকসেৱা ভৱন চৌহদৰ যানজট মুক্তকৰণ আৰু উন্নীতকৰণ ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে মুম্বাই আৰু দ্বাৰকাত নতুন অসম ভৱন নিৰ্মাণ প্ৰকল্পৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ৰাজ্যখনৰ ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত মীৰাবাই চানুৱে ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো সোণৰ পদক লাভ কৰিছে। তেওঁ মহিলাৰ 48 কিলোগ্ৰাম শাখাত মুঠ 190 কিলোগ্ৰাম ভাৰ উত্তোলনেৰে অভিলেখ সৃষ্টি কৰে। 31 বছৰীয়া ভাৰোত্তোলকগৰাকীয়ে স্নেটশ্বত 85 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 105 কিলোগ্ৰাম ভাৰ তুলি নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। এই জয়ৰ সুবাদত চানুৱে 2018 আৰু 2022 চনৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মীৰাবাই চানুক এই কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতিয়ে তেওঁৰ নিষ্ঠা, সহনশীলতা আৰু ধাৰাবাহিক উৎকৰ্ষতাৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বিজয়ক ভাৰতীয় ভাৰোত্তোলকৰ আন এক গৌৰৱৰ অধ্যায় বুলি অভিহিত কৰে আৰু তেওঁক প্ৰেৰণা আখ্যা দি অবিৰত সফলতা কামনা কৰে। ভাৰোত্তোলনত ভাৰতে আৰু দুটা ৰূপৰ পদক সংযোজন কৰিছে। স্বনম্বম ঋষিকান্ত সিঙে পুৰুষৰ 60 কিলোগ্ৰাম শাখাত মুঠ 264 কিলোগ্ৰাম ভাৰ উত্তোলন কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে ৰাজা মুথুপাণ্ডিয়ে 65 কিলোগ্ৰাম শাখাত মুঠ 286 কিলোগ্ৰাম ভাৰ তুলি ৰূপৰ পদক অৰ্জন কৰে। এই শিতানত মালয়েছিয়াৰ মহম্মদ আজনিল বিন বিদিনে সোণৰ পদক লাভ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: উজনিৰ বানত 2000 কোটিৰ ক্ষতি, চৰাইদেউ, নাজিৰা, শিৱসাগৰ, ডিমৰ বানাক্ৰান্ত অঞ্চলত মন্ত্ৰী সিংহল, বান সাহায্যৰ আশাত পুৱাৰ পৰা নিশালৈ ৰাজপথত অপেক্ষা শ শ লোকৰ আদি ভিন ভিন শিৰোনামেৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যৰ শেহতীয়া বানৰ বাতৰি প্ৰকাশ কৰিছে। বানপীড়িত শিশু মহিলাক বিজেপিয়ে টি শ্বাৰ্ট আৰু মেখেলা চাদৰ দিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক অসম কাকতে 4 লাখ মহিলা শিশুক দিব কাপোৰ, বিজেপিয়ে সংগ্ৰহ কৰিব 12 কোটি টকা, এই শিৰোনামেৰে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ বান পৰিস্থিতি বুজ লোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দেশৰ পৰীক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যবাহিনী গঠন কৰা বাতৰিটো দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেপালত 200 আৰু 500 টকীয়া ভাৰতীয় নোট পুনৰ বৈধ হোৱাৰ ফলত পৰ্যটকে বৃহৎ সকাহ লাভ কৰাৰ বাতৰি এটা অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। মাউণ্ট এভাৰেষ্টৰ শিখৰ আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱাৰ বাতৰি দৈনিক জনমভূমি আৰু নিয়মীয়া বাৰ্তা কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আজিৰ কাৰ্বি পাহাৰসহ অসমৰ বহু অংশ একালত সাগৰহে আছিল। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ভূতত্ব বিভাগৰ শেহতীয়া অধ্যয়নত এই তথ্য পোহৰলৈ অহাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী। ভাৰত আৰু জিম্বাবৱেৰ মাজত হাৰাৰেত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি জিম্বাবৱেক 35 ৰাণত পৰাস্ত কৰি ভাৰতে তিনিখনীয়া শৃংখলাটো দখল কৰে। ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 157 ৰাণহে কৰিবলৈ সমৰ্থ হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। এতিয়াও 5,24,733 জন লোক ক্ষতিৰ সন্মুখীন। কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় দলৰ চৰাইদেউ জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহী গঠনৰ কথা ঘোষণা। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 উত্থাপন ৰাজ্যৰ ঐতিহাসিক স্থানসমূহৰ গৰিমা আৰু ঐতিহ্য সুৰক্ষিত ৰাখি সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত মীৰাবাই চানুৰ ভাৰোত্তোলনত দেশৰ হৈ প্ৰথমটো

0: दोस्तों अभी आप सुन रहे
1: वीडियो इंजेक्शन
2: आरबीआई कोई
1: वित्तीय बुद्धिमत्ता समृद्ध महिला
3: এসময়ত ঘৰৰ মানুহে হুকুম সিঙক কুৰকুৰ দাস বুলি মাতিছিল কাৰণ লাইট ফেন চলি থকা দেখিলে তেওঁ সকলোৰে ওপৰত চিঞৰ বাখৰ কৰিবলৈ ধৰিছিল
4: আৰু ৰমুৱা এই ফেনখন কিয় চলাই থৈছ বিজুলীৰ বিল কি তোৰ বাপেৰে ভৰিব
3: কিন্তু আজিকালি সকলোৱে তেওঁক পিয়াৰেলাল বুলিহে মাতে কাৰণ যিদিনাৰ পৰা তেওঁ চলাৰ পেনেল লগালে সেইদিনাৰ পৰা মিটাৰৰ কাটাডালে শান্তিৰে শুই থাকে আৰু হুকুম সিঙো পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা আজিয়ে পঞ্জীয়ন কৰক পি এম সূৰ্য ঘৰ ডট জি অ' ভি ডট ইন
5: কৈ কৈ ভাগৰি গলো কি হল নতুন কিট বেগ লাগে তেন্তে প্ৰথমে কেপ্টেনক কোৱা নুশুনিলে মেনেজাৰক কোৱা কৰেক্ট গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা ত্ৰিশ দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা গতিকে প্ৰথমে বেংক তাৰপিছত চি এম এছ পৰ্টেল নহলে অভিযোগ হব নামঞ্জুৰ যাবা চোৱা আহি গল না নতুন কিট বেগ আৰ বি আই কয়
6: প্ৰথমে আপোনাৰ বেংক তাৰপিছত আৰ বি আই অম্বুডছমেন

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763খন গাঁও বানৰ কবলত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন ৰাজ্যত প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচা শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰা হৈছে বুলি সদনত মন্ত্ৰীকেশৱ মহন্ত প্ৰকাশ ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপাণ্ডিৰ ৰূপৰ পদক অৰ্জন নমস্কাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা এতিয়া শুনক বিতং বাতৰি ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বানৰ বিভীষিকা অব্যাহত আছে এতিয়া 9খন জিলাৰ 24টা ৰাজ্য চৰকাৰৰ 763খন গাঁও বানত বুৰ গৈ আছে বানত সম্প্ৰতি 5,24,733জন লোক ক্ষতিৰ সন্মুখীন হৈছে এইবাৰৰ বানত কালি চৰাইদেউ জিলাত আৰু 2জন লোকে প্ৰাণ হেৰুৱায় ইয়াকে লৈ ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 68 হৈছেগৈ ৰাজ্যখনত এতিয়াও 37,724জন লোকে সাহায্য শিবিৰত আশ্ৰয় লৈ আছে ঠায়ে ঠায়ে পানী কমিছে যদিও সৰ্বাধিক ক্ষতিগ্ৰস্ত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিস্তীৰ্ণ এলেকাৰ বাসগৃহসমূহো পানী বোকা আৰু পলসৰ তলত আছে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আজি মন্ত্ৰীকেশৱ মহন্ত আৰু বিমল বৰাই এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী দুগৰাকীয়ে সংবাদমেলত ৰাজ্য চৰকাৰে বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত অৱগত কৰে ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে 2,88,000 পেকেট খাদ্য সামগ্ৰী 6,70,000 লিটাৰ খোৱা পানী আৰু 30,000 পৰিয়ালক ত্ৰিপাল দিয়া হৈছে বুলি তেওঁলোকে জানিবলৈ দিয়ে এইবাৰৰ বানত 66,000 গৰু ছাগলী আৰু 71,000 হাঁহ কুকুৰাৰ মৃত্যু হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে ইপিনে স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকৰ্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে প্ৰকাশ কৰিছে তদুপৰি স্বাস্থ্য শিবিৰ মুকলি কৰি বানৰ কবলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব বুলিও তেওঁ প্ৰকাশ কৰিছে ইপিনে কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ 4খন গেট 23 জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ৰ ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰকল্পটোৰ 4খন গেটেৰে কেইবা লাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে অনাগত 4টা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদসীমাৰ পৰা আৰু 1.60 মিটাৰ উচ্চতালৈ বৃদ্ধি পোৱাৰ আশংকা আছে বুলি জল আয়োগৰ সূত্ৰই প্ৰকাশ কৰিছে ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতি মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে আজি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে শিৱসাগৰত উপস্থিত হৈ দলটোৱে জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে এই বৈঠকত বান পৰিস্থিতি উদ্ধাৰ আৰু সাহায্য অভিযান তথা পুনৰ্বাসন কাৰ্যৰ বিৱৰণ সংগ্ৰহ কৰে বৈঠকত মন্ত্ৰী কেশৱ মহন্ত আৰু শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাও উপস্থিত থাকে এই বিষয়ে মন্ত্ৰী বিমল বৰাই সাংবাদিকৰ আগত এইদৰে কয়
1: हमारे मुख्यमंत्री जी का निर्देश में कोई किसी को खाने पीने के लिए तकलीफ ना हो इसलिए हम लोग लगातार रेस्क्यू ऑपरेशन एंड रिलीफ ऑपरेशन दोनों चीजों को हम लोग आगे बढ़ा रहा हूं लगभग इस 4-5 दिनों में 7,00,000 लीटर से ज्यादा पानी हम लोग पहुंच चुका है लगभग 2,88,000 बिस्किट पैकेट लोगों का पास हम लोग पहुंचा रहा हूं अभी तक हम लोग अप्रोक्सीमेट 10,000 क्विंटल चावल लोगों का पास हम लोग अभी पहुंचा रहा हूं लगभग 1,600 क्विंटल से ज्यादा दाल 400 क्विंटल से ज्यादा नमक 35,000 लीटर से ज्यादा मस्टर्ड ऑयल उसी हिसाब से 30,000 से ज्यादा टार्पोलिन अभी लोगों का पास पहुंचा सका हूं और मैं आशा करता हूं कि बाढ़ का जो गंभीरता धीरे धीरे कमती हो जाए और हम लोग रिहेबिलेशन का तरफ हमारा सरकार हमारा प्रशासन अभी हम लोग और पे जाएंगे
0: বৈঠকৰ অন্তত দলটোৱে চন্তক বিহুবৰ নাজিৰা বেদবাৰী চাৰিং জাজি আৰু আমগুৰিকে ধৰি কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিৰ বুজ লয় জিলা প্ৰশাসনে জনোৱা অনুসৰি বানপানীৰ ফলত জিলাখনৰ 385খন গাঁও আৰু 4,00,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে এইবাৰৰ বানত 31জন লোকৰ মৃত্যু হোৱাৰ লগতে 3গৰাকী এতিয়াও নিখোজ হৈ আছে পশুপালন খণ্ডতো বানৰ প্ৰভাৱ পৰিছে অৱশ্যে অঞ্চলবোৰত সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে যদিও জিলা প্ৰশাসনে দীৰ্ঘম্যাদী পূৰ্ণ বাসন কাৰ্যত অধিক গুৰুত্ব দিছে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগে শেহতীয়া বৰ্ষবোৰৰ দৰে সমূহীয়া কঠীয়াতলী স্থাপনৰ আঁচনি গ্ৰহণ কৰিছে। সমূহীয়া কঠীয়াতলীৰ জৰিয়তে বানৰ ক্ষতিগ্ৰস্ত কৃষকক উন্নত প্ৰজাতিৰ বিনামূলীয়া কঠীয়া প্ৰদান কৰা হ'ব। এই উপলক্ষে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত সমূহীয়া কঠীয়াতলীৰ উন্নত জাতৰ কঠীয়া সিঁচাৰ উদ্দেশ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ কঠীয়াতলী পৰিদৰ্শন কৰে। ষোড়শ অসম বিধানসভা বাজেট অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় শাসক আৰু বিৰোধী উভয় দলৰ সদস্যই উত্থাপন কৰে। বিধায়ক ৰূপেশ গোৱেলে অসমৰ কিমানখন চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ'ল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগীয় মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত 78খন চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰা হয় বুলি উল্লেখ কৰে। একেদৰে ৰাজ্যৰ মৃৎশিল্পীসকলৰ উন্নয়ন সন্দৰ্ভত বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে প্ৰশ্ন উত্থাপন কৰে। উদ্যোগ বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই বিধায়ক দাসৰ প্ৰশ্নৰ উত্তৰত কয় যে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ

0: বিকাশ আঁচনিৰ জৰিয়তে থলুৱা পঞ্জীয়নভুক্ত হস্তশিল্প সমবায় সমিতিসমূহক কৰ্মশালা অনুষ্ঠিত কৰা আৰু প্ৰয়োজনীয় সা সঁজুলি আদিৰ বাবে সাহায্য আগবঢ়াই আহিছে। সকলো হস্তশিল্পী আৰু কাৰিকৰসকলৰ জীৱিকাৰ উন্নয়ন সাধনৰ উদ্দেশ্যে চৰকাৰে এই আঁচনি গ্ৰহণ কৰাৰ কথাও মন্ত্ৰী বিমল বৰাই উল্লেখ কৰে। একেদৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে শিল্পীসকলক 1 লাখ টকা পৰ্যন্ত ঋণ দিয়াৰ ব্যৱস্থা আছে বুলিও মন্ত্ৰী বৰাই সদনক অৱগত কৰে। বিগত 2025-2026 বৰ্ষত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ে কুমাৰ শিল্পীসকলৰ উন্নয়নৰ বাবে কুমাৰ সশক্তিকৰণ যোজনা নামৰ আন এখন আঁচনি ৰূপায়ণ কৰা হৈছে বুলিও উল্লেখ কৰে। বিশ্বৰ বৃহত্তম জনবসতিপূৰ্ণ নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ ঐতিহ্য পৰম্পৰা আৰু কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে আন্তৰিকতাৰে প্ৰচেষ্টা চলাই আছে। 16 অসম বিধানসভাৰ আজিৰ অধিৱেশনত অংশগ্ৰহণ কৰি কৃষি জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই এইদৰে কয়, অনাগত সময়ত মাজুলীৰ সুৰক্ষা তথা সংৰক্ষণ আৰু পৰ্যটন খণ্ডৰ বিকাশৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মন্ত্ৰী হাজৰিকা প্ৰকাশ কৰে।
1: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমৰ এক অনন্য সাংস্কৃতিক, আধ্যাত্মিক আৰু প্ৰাকৃতিক ঐতিহ্য। ইয়াৰ ঐতিহাসিক সত্ৰসমূহ ঐতিহ্যবাহী মুখাশিল্প চৰাইচুং, হৰদুৱাচিং আৰু পদ্মশ্ৰী যাদৱ পায়ঙে গঢ়ি তোলা মোলাই গাঁথনি বিশ্বজুৰি পৰ্যটকৰ বাবে এক বিশেষ আকৰ্ষণ। এই সম্পদসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু ভৱিষ্যতেও অধিক পদক্ষেপ লোৱাৰ নিশ্চয় থল আছে। চৰকাৰে মাজুলীক ৰাজ্যৰ অন্যতম অগ্ৰাধিকাৰ পৰ্যটন গন্তব্য স্থান হিচাপে গঢ়ি তুলিবলৈ সত্ৰসমূহৰ সংৰক্ষণ আৰু উন্নয়ন, পথ ঘাট, দলং, ফেৰী সেৱা, পৰ্যটক সুবিধা কেন্দ্ৰ, বিশ্ৰামগাৰ, শৌচাগাৰ আদিৰ বিভিন্ন বিভাগৰ জৰিয়তে আন্তঃগাঁথনি উন্নত কৰিছে। অসম আসামৰ জৰিয়তে ডিজিটেল মাধ্যমত মাজুলীৰ পৰ্যটন সম্ভাৱনাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ কৰা হৈছে।
0: চলিত বৰ্ষত এই পৰ্যন্ত অসমৰ 12খন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে বুলি পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী নীলিমা দেৱীয়ে সদনত প্ৰকাশ কৰে। তেওঁ কয় যে তিনিচুকীয়া, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, গোলাঘাট, চৰাইদেউ, কামৰূপ মেট্ৰ, ধেমাজি, শোণিতপুৰ, মাজুলী আৰু কোকৰাঝাৰ জিলাত গাহৰি ৰোগ ধৰা পৰিছে। এই ৰোগত বৰ্তমানলৈ 418টা গাহৰি মৃত্যুমুখত পৰিছে আৰু 963টা গাহৰি নিধন কৰা হৈছে বুলি তেওঁ কয়। চৰকাৰী পশু চিকিৎসালয় আৰু প্ৰাথমিক পশু স্বাস্থ্য কেন্দ্ৰসমূহৰ উপৰি ভ্ৰাম্যমান পশু চিকিৎসা গোটৰ যোগেদি বিনামূলীয়াকৈ এই ৰোগত আক্ৰান্ত গাহৰিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গাহৰি CSF ৰোগ প্ৰতিৰোধৰ বাবে বিনামূলীয়া টীকাকৰণৰ ব্যৱস্থা কৰা হৈছে। পামসমূহ বীজাণুমুক্ত কৰাৰ বাবে বীজাণুনাশকৰো যোগান ধৰা হৈছে বুলি তেওঁ সদনত প্ৰকাশ কৰে। গাহৰি পামত ল'বলগীয়া জৈৱ সুৰক্ষাৰ বাবে আদৰ্শ পৰিচালনা পদ্ধতি আৰু পৰামৰ্শাৱলী প্ৰকাশ কৰা হৈছে বুলি তেওঁ কয়। ইয়াৰ লগতে আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ প্ৰতিৰোধৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰচাৰ পত্ৰিকা, বুকলেটৰ বিতৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে নিয়মীয়া পশুপালনৰ প্ৰশিক্ষণৰ উপৰি গাহৰি পামৰ ক্ষেত্ৰত ল'বলগীয়া জৈৱ সুৰক্ষাৰ ওপৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। 2025-2026 বৰ্ষত 595জন পালকৰ মাজত গাহৰি নিধনৰ ক্ষতিপূৰণ হিচাপে 1,781 লাখৰো অধিক টকা বেংক একাউণ্টযোগে বিতৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাতো 2027 চনৰ লোকপিয়লৰ প্ৰস্তুতি আৰম্ভ হৈছে। লোকপিয়লৰ কামৰ বাবে জিলাখনত নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি হাট শিঙিমাৰী মহাবিদ্যালয় আৰু মানকাছৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অহা 8 আগষ্টত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। দক্ষিণ শালমৰা ৰাজচক্ৰ এলেকাতো অহা 30 জুলাইৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ'ব। প্ৰতিটো দলত সৰ্বাধিক 50জনকৈ প্ৰশিক্ষাৰ্থীক 2জনকৈ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰ জৰিয়তে গণনাকাৰী আৰু তত্বাৱধায়কসকলক লোকপিয়লৰ তথ্য সঠিকভাৱে সংগ্ৰহ কৰাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব। লোকপিয়লৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য দেশৰ পৰিকল্পনা আৰু উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ। এই তথ্যৰ জৰিয়তে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জনসংখ্যা আৰু সামগ্ৰিক পৰিস্থিতি এখন প্ৰতিচ্ছবি পোহৰলৈ আহিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা শেহতীয়া বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে আজিৰ পৰা অহা 7 আগষ্টলৈ হ'বলগীয়া লোকপিয়ল 2027 গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আংশিকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে। এটা নিৰ্দেশ অনুসৰি টিয়ক, যোৰহাট পূব, যোৰহাট পশ্চিম আৰু তিতাবৰ ৰাজহচক্ৰৰ লগতে সংলগ্ন পৌৰসভা অঞ্চলসমূহত হ'বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত থাকিব। ইফালে মৰিয়নীৰ ৰাজহচক্ৰ আৰু মৰিয়নী পৌৰসভা এলেকাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ পূৰ্বৰ নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে অহা 29ৰ পৰা 31 জুলাইলৈ অনুষ্ঠিত হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। পৰৱৰ্তী সময় স্থগিত ৰখা অঞ্চলসমূহত প্ৰশিক্ষণৰ নতুন সময়সূচী আৰু অন্যান্য প্ৰয়োজনীয় নিৰ্দেশনাসমূহ জিলা প্ৰশাসনৰ ফালৰ পৰা যথাসময়ত অৱগত কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। ডিব্ৰুগড় জিলাতো 2027 চনৰ লোকপিয়লক কামৰ বাবে নিযুক্তি দিয়া গণনাকাৰী আৰু তত্বাৱধায়কসকলৰ প্ৰশিক্ষণ আজি টিংখং আৰু নাহৰকটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত গণনাকাৰী আৰু পৰ্যবেক্ষকসকলক অভিমুখীকৰণ আৰু ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়। বাহকজনিত ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন চৰ অঞ্চলত আজি সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। কদমতলা, ধৰ্মপুৰ, ছয়সীমানা, ভাটনা পয়টি চৰত সজাগতা সভা, ঔষধযুক্ত আঁঠুৱা বিতৰণ, ধোঁৱা দিয়া কাৰ্যসূচীৰ লগতে স্থানীয় লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কেইবাটাও স্থানত মেলেৰিয়া, ডেংগি, জাপানিজ এনকেফেলাইটিছৰ দৰে বাহকজনিত ৰোগত কেইবাগৰাকীও লোক আক্ৰান্ত হৈছে। জিলাখনত ইতিমধ্যে বাহকজনিত ৰোগত আক্ৰান্ত হৈ 4 জন লোকে প্ৰাণ হেৰুৱাইছে। বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ভূপেন চন্দ্ৰ বৰাই জানিবলৈ দিয়ে। কোকৰাঝাৰত আজি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ কাৰ্যবাহী সমিতিৰ এই বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলৰ প্ৰশাসন, উন্নয়ন আৰু জনকল্যাণমূলক বিষয়সমূহৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে কয় যে এই কাৰ্যবাহী সমিতিৰ বৈঠকত প্ৰশাসনীয় সমন্বয় শক্তিশালী কৰা, বিভিন্ন বিভাগৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰা আৰু পৰিষদীয় এলেকাৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আইন প্ৰণয়নৰ বাবে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ তথা সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই আজি দিছপুৰৰ জনতা ভৱনত আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োটা বিভাগৰ অধীনত চলি থকা বিভিন্ন কাম কাজৰ সবিশেষ পৰ্যালোচনা কৰাৰ লগতে এই সংক্ৰান্তত সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নিৰ্দেশনা দিয়ে। গ্লাছগোত চলি থকা কমনৱেলথ গেমছ 2026ত ভাৰোত্তোলক ৰাজা মুথুপন্দিয়ে আজি পুৰুষৰ 65 কেজি শাখাত 286 কিলোগ্ৰাম ভাৰ দাঙি ৰূপৰ পদক অৰ্জন কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুপন্দিক তেওঁৰ এই সফলতাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজা মুথুপন্দিৰ সফলতা দেশে গৌৰৱবোধ কৰিছে। তেওঁ মুথুপন্দিৰ ভৱিষ্যতৰ প্ৰচেষ্টাসমূহৰ বাবে শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ৰাজা মুথুপন্দিৰ সফলতাত প্ৰতিজন ভাৰতীয় সুখী আৰু গৌৰৱান্বিত। তেওঁ মুথুপন্দিক শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ভাৰতে সম্প্ৰতি 4টা মেডেলেৰে প্ৰতিযোগিতাৰ পদক তালিকাত 8ম স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত যদিও এতিয়াও 763খন গাঁও বানৰ কবলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবৰ নেতৃত্বত গঠিত আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলৰ শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। ৰাজ্যৰ 12খন জিলাত আফ্ৰিকান ছুৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱ আৰু গ্লাছগোত চলি থকা কমনৱেলথ গেমছত ভাৰোত্তোলনত ৰাজা মুথুপান্দিৰ ৰূপৰ পদক অৰ্জন।
2: সন্ধ্যার আঞ্চলিক বাতরি আকাশবাণীকে গুয়াহাটি কেন্দ্র সে অভি আপ সুন রে থে দোস্ত ইয়ে আকাশবাণী কা হাফলং কেন্দ্র হে দোস্ত আইয়ে অব স্থানীয় ভাষাওকে কার্যক্রম কো জারি রাখতে হুয়ে শুনতে হ্যাঁ ডিমাশা কার্যক্রম মে আজ কুছ ডিমাশা আধুনিক গীত লিভিং ডেস্টিনি বেন কে ওর সে